0: শুনক শুনক শুনক রাইজ সকল, কেওয়াইসি আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। ততালিকে কেওয়াইসি আপডেট কৰক। যদিহে পরিচয় বা ঠিকনার কোনো পরিবর্তন হোৱা নাই, তেন্তে আপোনার ব্যাংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা ব্যাংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বর বা মোবাইল ব্যাংকিং এপ বা চিঠির জড়িয়ে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: நேயர்கள் கேட்டுக்கொண்டிருப்பது ஆகாஷ்வாணி புதுச்சேரியில் நகர்வுலா.